0: ဒီ MCDM ဆိုတဲ့နာမည်နဲ့ဆက်ပြီးတော့တိုက်ပွဲဆက်ဝင်ကြမယ်ပြည်သူတွေအတွက်ဆက်လက်ရည်တည်ကြမယ်ဆိုပြီးတော့ဆုံးဖြတ်ပြီးတော့ဆက်လုပ်ကြတာဖြစ်ပါတယ်ဆိုတော့ဒီ MCDM ဆိုတဲ့သတင်းဌာန page လေးကိုကျွန်တော် comment မှာလည်း link ချထားပေးပါမယ်ထုံးစံအတိုင်း like comment react ပြီးရင် page မှာ review လေးတွေရေးပေးခြင်းအဖြစ်ဝန်ရံပေးကြဖို့အတွက်ကိုတောင်းဆိုဖိတ်ခေါ်ချင်တာဖြစ်ပါတယ်ကျေးဇူးအများကြီးတင်ပါတယ်
1: in remding in NUG nun to khosak nak na tuan le milai zon ruat nak lam tlang boi zung MOHADM in ansimasi NUGE nun tu khosak nak lam na tuan le milai zon ruat nak lam tlang boi zung in mei ni lei khat ni in ni lei sri ni tiang ni khuwa an ta mi chu tuizinga an tar lang si bengkel tikel ni tlak nak thlang lama tuizing mei ni lei khat ni a thitha malna achang thai tha chak mi thlisia te a athleng thai tin an than chui thitha malna ruanga sagai ram then mali ram then मगुई राम थेन रेंगुन राम थेन पगु राम थेन इयावरी राम थेन तनेदा राम थेन कछिन राम कुल श्यान राम कुल छिन राम कुल रखाइ राम कुल करेन राम कुल ले मुन राम कुला मुन नै इन ले मुन दिना रुआ सुर थेसी कछिन राम कुल सगाइ राम थेन सखलम मगुई राम थेन रखाइ राम कुल मुन राम कुल रेंगुन राम थेन ले इयावरी राम थेन पोला मुन कानिन रुआ तक थै तिनन सिम थिथा मलनाक रुआंगा थिसिया शानना मेराव पोल दुपिन ले मुन कानिन रुआ तकिन नीख्वा कावइन टेक तलाक नाक तिबे अचंग थै copy sunga tilian nak le tlang par tilwan nakin le amin thai ruanga ralring ten umding in nu jin ralrin na ape churuanga in pol ralken sakhan pol siam kai pol din hunin in pol nget khau ding in ralring ten rem chia ding in le thaira chin mi pol khal tilian in pil lo ding in ahlan khanin tlangi sin luang mi ti dai ti nun nak sin ralring ding in nu jin nun to khasak nak na tuan le milai zon ruat nak lam tlang boi zung mohadm in ruat nak ape si atu kanun lo than mi thutang pol chu mcdm thutang latu poli kwat mi si tudo a mina zate para canelun oi.